0: हेलो गुंजन को आपन को स्वागत।
1: हाँ मैडम, दुलगोविंद मिश्र सुलेगा केरा ब्लॉक दासवा जिला से कहू छे।
0: अच्छा भाई, केमते अछंदी?
1: भला भला मैडम, आपन केमते अछंती?
0: मु भी बहुत भला अछि।
1: ठीक अछि। आजी आजी एका अछंती कि
0: आउ जने भी अछंती मो स
2: भाई? नमस्कार।
1: नमस्ते नमस्ते मैडम,
2: मो अस्मिता कहथली।
1: हाँ अस्मिता मैडम, अच्छा सर, ठीक है।
2: ভালো আছেনতি?
1: ভালো ম্যাডাম, আপনার সাথে কথা লাগিলে আহুরি ভালো হয়ে গেল।
2: আচ্ছা ভাই, তাহলে কোন করুছিলে এবে আপন?
1: এবে তো জাস্ট টিকে রেস্ট করুছিলি। আউ মু তো সবুদিন তিনটারে লগে তিনটারে ফোন উঠন যে আজি টিকে মু শুই পড়লি। আউ
2: আচ্ছা ভাই, তাহলে কো গীত আপন আজি শুনিবাক চাইবে?
1: অ্যালবাম কইলে আমার এটা জো হাম বক্ত বদল দেঙ্গে সেই গীতটা মিলিব।
2: হাম বক্ত বদল দেঙ্গে আপন গীতটি শুনিবাক চাহছন্তি?
1: हाँ, जो मोटिवेशन गीत अच्छी मानते शरीर को मानते कौन गोटे काम करवाले पूरा उत्साहित करती।
2: ओके भाई, आम आप गीत निश्चय भाव दबू। आपत डेडिकेट करेंगे कि?
1: हाँ डेडिकेट करदेबा। यहाँ सुबल साहू पंडी विजयपुर तरपुर मुरारी प्रसाद कर बिहारी लाल भोई मोर भाई प्रशांत कुमार दास तार लिली दास मो स्त्री दीपांजलि मिश्र तरपुर आमर ये রাধানাথ ভুই বিজেপুর করমসানি ভুই তারপরে আমার নাগু পাত্র আউ যেতকি শ্রোতাবন্ধু শুনছেন সমস্তকে এটা ডেডিকেট করে দেবে। আর সমস্তকে ভগবান মঙ্গল করন্তু এই কামনা সহিত এই গীতটা বুঝে দেবে।
2: ভাই বহুত বহুত ধন্যবাদ কল করিথিবারু। হ্যালো গুঞ্জন কো
1: ধন্যবাদ।
2: নমস্কার।
1: নমস্কার।